0: কাবাড়ি পিলা সুনরে বেড়ো বিমারি পিলা গমতা বেড়ো
1: ডুগুসু ইতেরি বুদু এজা সদা কালে ডুগুসু ইতেরি বুদু লেকা
0: সতুরে বাই লাই নরে দিয়েডো সতুরে দনি লাই নারা লেডো দিনু কেটে গো সিঙ্গি বেমারি পিলা শুন বারু কেটে গো সিঙ্গি কাবাড়ি পিলা গাম দিনু যো দিনু সা লিয়ং নে ঠিক বারু যো বারু দেনা লিয়ং নে
2: এথর কার্যক্রমে আসন্তু শুণবা গদবা ভাই ভী মাণ্ডিয়া ডঙ্গরর ঘাস বাছিবা সময় গীত পরিবেশন করছেন কাংরাপড়া গ্রামের বড়বীরসা সিসা এবং সাথী
3: সামেল টিকি দনে নেবে ইয়া নাই রে বুড়িনে সামেল টিকি দনে নেবে ইয়া নাই রে বালানে
0: উইনে রে ভাই সামেল টিকি দিয়ে না উইনে রে ভাই সামেল টিকি দিয়ে না
3: দনে রে দনিনে সামেল টিকি ইয়া নাই দনে রে দনিনে সামেল টিকি ইয়া নাই
0: কেড়ে দাপে দাড়ে মিয়া
3: আইটি বেলা পাইটি সিটগুনার নিমানু লাগে কাবার বেলা কাবাড়ু সারে গুনার
4: বড় বীরসা সিসা এবং তাঙ্ক সাথী পরিবেশন করিথিবা গদওয়া সম্প্রদায়ের গীত শুনুথিলে। এইটি শেষ করুছু আদিবাসী গীতর কার্যক্রম রিঞ্জোড়ি আকাশবাণী জয়পুর। ସମୟ 6:55 ହେବାକୁ ଯାଉଛି। ସଂସ୍କୃତରେ ସମ୍ବାଦ ରିଲେ କରି ପ୍ରଚାର କରୁଛୁ ଆକାଶବାଣୀ ଦିଲ୍ଲୀରୁ।
5: ଇୟମ୍ ଆକାଶବାଣୀ ସମ୍ପ୍ରତି ବାର୍ତ୍ତା ଶ୍ରୂୟନ୍ତାମ୍ ପ୍ରବାଚକଃ ପୁନୀତ ତ୍ରିପାଠୀ।
6: प्रधानमन्त्री नरेन्द्र मोदी म्यान्मार देशस्य राष्ट्रपतिः यू मिन आंग लाइंग इत्येषश्च ह्यः नवदिल्ल्यां द्विपक्षीयोपवेशनं कृतवन्तौ। उभयोः मध्ये ऐतिहासिक सभ्यतागत सम्बन्धान् इतोपि सुदृढीकर्तुं वार्ता अभवत्। संवादे म्यान्मार भारतदेशयोः मिथः सुरक्षां सम्पर्कं च समेत्य देशद्वयोः सम्बन्धानां समेऽपि पक्षाः चर्चिताः। उपवेशनस्यानन्तरं विदेशसचिवः विक्रम मिसरी अवोचत् यत् देशद्वयेन विदेशव्यवहार विकास शिक्षा स्वास्थ्यादि विषयेषु कार्याचरणाय साहमत्यं प्रकटितम्।
7: दोनों पक्षों ने अपने सुरक्षा हितों के प्रतिकूल गतिविधियों के लिए क्षेत्र के दुरुपयोग को रोकने के महत्व पर बल दिया। कुल मिलाकर राष्ट्रपति की इस यात्रा ने दोनों पक्षों के दीर्घकालिक साझेदारी को और गहरा करने तथा क्षेत्र में पारस्परिक लाभ विकास और समृद्धि के लिए मिलकर काम करने की साझा प्रतिबद्धता की एक बार फिर पुष्टि की है।
8: ग्रोथ एंड प्रॉस्पेरिटी इन द रीजन।
6: राष्ट्रपतिः द्रौपदी मुर्मुः अवदत् यत् भारतस्य नेबरहुड फर्स्ट एक्ट ईस्ट महासागरादि नीतिषु म्यान्मार देशः महत्वपूर्णः सहभागी अस्ति। ह्यः राष्ट्रपति भवने म्यान्मार देशस्य राष्ट्रपत्युः यू मिन आंग लाइंग वर्यस्य स्वागतं कुर्वन्ती राष्ट्रपतिः मुर्मुः अवदत् यत् उभयोः देशयोः मध्ये पुरातनाः सम्बन्धाः सन्ति। राष्ट्रपतिः अवदत् यत् म्यान्मार देशः भारतस्य दक्षिणपूर्व एशिया देशस्य प्रवेशद्वारः अस्ति, अपि च एकमात्रः आसियान देशः अस्ति यस्य भूसीमा भारतेन सह संलग्नास्ति। भारत ओमान व्यापकार्थिक सहभागिता सन्धिः सीईपीए इति ह्यः क्रियान्वितः अभवत्। वाणिज्य उद्योग